0: Yalaka traffic direction headed towards BOC and New Minister's Hill. Mongkala RPHQ junction maju desigole northbound la direction ye traffic to moderate te ase. Yani traffic to iman bishibi noe aru iman gomti bi noe ekta hisab dije ase. Southbound la direction ye traffic to light dekhai ase. Alag rasta lokole Old Minister's Hill to Jail Colony itu rasta lobo paribo. PHQ junction aru Mesa junction aru TCP to Raza Point. Itu points kande northbound aru southbound tibi traffic to light hi dekhai ase. Razu Point to Census Point hole northbound la direction de traffic to light ase hole be southbound la direction de traffic to moderate ase alag rasta logole Census Point to NHK edo rasta lobo paribo High School Junction to Census Point aro NHK Junction to Census Point edo points kante northbound aro southbound be traffic to light e dekhai ase tido ase apnani je honile real time de koima traffic laga jankari aro agi bharai nani de bola ase program Women Time
1: Bulhai, Tongna Loye Bangtu. HIV had a AIDS Prevention and Control Act 2017. HIV New Gutai Han Yang Han Niki.
2: Haba Shakung Yue, Katsulam Lolo, Doway, La Yashing, Malisham had a lipu knock new Han Lamai. HIV New Buku Gaye, Han Daye Nitik Han Shing Shoot the Gay.
1: Jenny, Han Daye Nanova, Gadok New Nung Han Kesha.
2: Haba Shayana, Nagaland State AIDS Control Society, Homai Shombanike.
3: WFM Dragon Band
4: 103 MHz
3: News, Music and Entertainment
4: This is FM Dragon Band
3: FM 103 MHz
5: Ito Akashvani Kohima Women Time Program Day aku sopmanage swagat kuri di ase. Aji amar Women Time Program Day Health and Family Welfare Program para ani ase.
6: Dr. S. Niprezo kunhe Naga Hospital Authority Kohima de Junior Specialist ase. Tar logode Hypertension opor de adubu ki thaan para he Interview loa program ekta hunibo babo.
7: আজি মই আহিগনা নাগা হস্পিটাল অথরিটি কোহিমাদা আছে আৰু আমি খান লগত ডক্টৰ এসনি প্ৰেজো জুনিয়ৰ স্পেশালিষ্ট আছে তাই লগত আসল কৰিগনা আজি হাইপারটেনশন ওপৰে কিছমান কথা পাতা কৰা হ'ব আৰু হাইপারটেনশন পৰা মানুহ কিমান দুখ পায় আৰু কি হয় এটো লগা অলপ কথা পাতা কৰা হ'ব ডক্টৰ আপুনি লগা সময় দি থকা গানে বেছি খুশি পাই আছে আৰু ধন্যবাদ দি আছে আজি আসল কৰিগনা আপুনি লগত Hypertension to ki ase itu laga opote olok kotha patra koribole ase asol koribina ami kan bimar alag alag laga nam khan koi thage kintu kun tuke ki koi ase bi na jane aro kitiba tu uttabi buji jay itu para apuni logot olok itu opote kotha patra koribole aise hypertension kwa tu ki ke hypertension koi thage
8: hoy bal topic hoye aji mahasob manu huni thage bp hypertension enanga koi যদি কোৱা নিচিনা ঠিককে আছে না বুজি দিলে মহানবী ঠিক নিজকে চাব নাপাৰা হৈ যায় হাইপাৰটেনশ্যন মতলব একজন লগা ব্লাড প্ৰেছাৰ বেছি হৈছে ক'লে মেডিকেল টাৰ্ম দে হাইপাৰটেনশ্যন মতলব ব্লাড প্ৰেছাৰ বেছি হৈছে এনেকুৱা কয় আচলতে ব্লাড প্ৰেছাৰ মতলব খুন মহান লগা খুন ৰুচিতে বেৰা মহান লগা চেলেৰিতে না খুন ৰুচি বেৰাকে ব্লাড প্ৰেছাৰ এটা সব মানুহৰ এটা প্ৰেছাৰ থাকে খুনটো বেৰা লগা প্ৰেছাৰ এটা লৈ এইটো বেছি হৈছে ক'লে টেষ্ট কৰি কিনে ডক্টৰ খান বা চাই কিনে এইটো ব্লাড প্ৰেছাৰ বেছি হৈছে মতলব হাইপাৰটেনশ্যন হৈছে কয় আৰু নৰ্মেল হাইপাৰটেনশ্যনটো বি পিটো 140 ওপৰটো আৰু 90 নিচেটো এইটোলা নিচে থাকিব লাগে একজনে দুই তিনিবাৰ ডক্টৰ লগত চাইছে আৰু এইটো লগা ওপৰ হৈছে হৈছে ক'লে তাৰ লগা ব্লাড প্ৰেছাৰ বেছি হৈছে মতলব হাইপাৰটেনশ্যন হৈছে এইটো আছে
7: কিন্তু আমি কিন্তু বেছি মানুহ কোৱাটো বি পি বি পিয়ে কৈ থাকে বি পি বেছি হৈছেহে কৈ থাকে হাইপাৰটেনশ্যন কোৱাটো বেছি মানুহ বিটো কি বেমাৰ আছে এনেকুৱা বি কৈ দিয়ে তো আপুনি এইটো কৈ দিয়াৰ কাৰণে বি বেছি ভাল আৰু খুচি পাইছে হাইপাৰটেনশ্যন হোৱাটো কি কাৰণে মানুহ লগা গাঁৱতে এনেকুৱা হৈ যায়
8: বেছিভাগটো কি কাৰণে হয় এইটো ধৰিব নাপাৰা থাকে 80-90% নাজানে তেজ খান গুরুলে বি

0: खांदे जगे ना बिपिला दवाई भी मांगी ना खा इना भी आसे तो इनका कुरा तो भालना छाई लुआ तो भालना किनका आसे
1: कौन इज ना ब्लड प्रेशर हाई तो बुखार ला बीमार न है अपने आज बुखार आसे माथा एकटा बिखाय आसे दात एकटा बिखाय आसे बोले पेन किलर तो खाबो पारे ब्लड प्रेशर आसे ना अपनी श्योर नहले तो इतु निजना दवाई खा निजना किना बेसि डेन्जर आसे মাথা গুড়িয়া মাথা বিষা সব মই কোৱা নিচিনা ব্লাড প্ৰেছাৰ নহয় তো ব্লাড প্ৰেছাৰ নৰ্মেল থাকিব পাৰে আপুনি মাথা বিষাব পাৰে আলাদা কাৰণ নিমিত্তে নহ'লে মাথা ঘূৰিব পাৰে দাৱাইটো খাইছে বোলে একদম ল' হৈ যায় আপুনি কলেপ্স হৈ যাব আনকনচিয়াছ বি হ'ব পাৰে সেইটো কাৰণে মাথা গুড়িয়া মাথা বিষা এইটোতো ফিলিংটো নাভাবি কিনে চেক কৰি কিনে হাই আছে বোলে খাবি নহ'লে ডক্টৰৰ লগত যাবি নহ'লে খুচি খুচি এনেকা একজন এনেকা মাঙা মাঙি নহ'লে বি ফাৰ্মাচী পৰা বিপি হ'ব পাৰে কৈ কিনে কেতিয়া বি নাখাবি এইটো বেছি ডেঞ্জাৰ আছে এইটো
0: আৰু যদি একজন মানুহটো বিপি থাকি যাইছে তো এনেহ'লে ডক্টৰহান চাই কিনা তাই বিপি আছে কৈ কিনা তাকে দাবাই খাবি কৈ তো এইটো দাবাইটো কিমান তো খাবলৈ লাগে আৰু কেনেকুৱা কৰিবলৈ লাগে
1: হয় এইটো মষ্ট ইম্পৰ্টেণ্ট আছে ট্ৰিটমেণ্ট কৈ এইটোতো একজনটো তালা ব্লাড প্ৰেছাৰ চাইছে ডক্টৰৰ পৰা বেমাৰ থাকি কিনে নদী একো নহ'লে বি দুই তিনিবাৰ চাই কিনে বিপিটো হাই হৈ আছে কৰিলেতো ডক্টৰৰ পৰা ক'ব কেলে মানে ব্লাড প্ৰেছাৰ কৰিলে মই কোৱা নিচিনা 140 আৰু 90 না ওপৰত 140 নিচেটো 90 এইটো লাগে ওপৰতে আছে বুলিতো এটা ষ্টেপ কৰিব লাগিব নম্বৰ ওৱান খা লোৱাতে কণ্ট্ৰল কৰিবি চিগাৰেট খাই আছে বুলি চিগাৰেট ছাৰিবি মধু বেছি খাই আছে বুলি মধু কমতি কৰিবি ছাৰিলে ভাল নম্বৰ থ্ৰী খা লোৱাতে অলপ মাংস খান তেল খান বেছি খাই আছে বুলি কমতি কৰিবি এক্সাৰচাইজ অলপ থাকিবি বেষ্ট এক্সাৰচাইজ হ'ল ঠেন মাৰা ৱাকিং দিনতে হ'ব পাৰে শ্যামতে হ'ব পাৰে পুজো এনি টাইম মানুহকো মানে কয় পুজোতে ৱাক কৰিব লাগে এইটোও নহয় এনি টাইম ৱাক কৰিব পাৰে আপুনি টাইম পাওঁতে নে ক'ত আছে ৱাক কৰিবি খাল অলপ কণ্ট্ৰল কৰিবি এনেকুৱা খান কৰিলে বিপিটো 5-10 নিচিনা বি কমতি হৈ যায় চিগাৰেট আৰু মদটো বেছি খা খান্দো একদম বিপিটো উঠি যায় সেইটো কাৰণে এইটো একদম কণ্ট্ৰল কৰিলে খালৰ কণ্ট্ৰল কৰিবি ৱেইট কমতি কৰিবি এনেকুৱা কৰি কিনে কমতি কৰিলে বিপিটো 5-10 মিলিমিটাৰটো নমিব এইটো কাৰণ চব কৰি আছে বুলি বিপিটো এটা নৰ্মেল লেভেলতে আনাই খালি আপোনাৰ ডক্টৰ নেক্সট ষ্টেপটো ক'ব আচ্ছা আপুনি দাৱাই লাগে আৰু এটা টেবলেট দিছে মতলব আপুনি এইটো চেম টাইমতে দি দেখাবি পুজোৰ খাব না শ্যাম খাব আপুনিতো ভাবিব লাগে বেছিভাগটো শ্যামতে বিপিলা দাৱাই খাবি কয় এইটো কাৰণে শ্যামতে 6-7 বাজি নিচিনা ভাত খাই বেছিভাগটো মহান 6 ভাত খাই লয় ভাত খা ভাত নাখালে একো টাইমিং নাই বিপিলা দাৱাইটো সেইটো কাৰণে এনি টাইম খাব পাৰে শ্যাম হৈছে বোলে এটা পাৰ্টিকুলাৰ টাইম দে আজি মৰ্ণিং খাইছে কালি শ্যাম খাইছে তো ভাল নহয় এটা টাইম ৰাখিবি আৰু খাই থাকি কিনে ডক্টৰটো মাতিব আৰু যাবি নামিছে বোলে দাৱাই দি বেছি কিচিম কিচিম আছে ডাবল ড'জ দিয়া আছে বোলে কমতি কৰিব আধা কৰিব এনে কাৰণে কমতি কৰিব বেছি মানুহ চাই থকাটো কমতি হৈছে কৈ কিনে ছাৰি দিয়ে এইটোতো বেছি ডেঞ্জাৰ আছে কমতি হ'ব নিমিত্তে দাৱাই দিছে তো সেইটো কাৰণে আপোনাৰ দাৱাই একবাৰ চুৰি কৰিছিলে মৰম মৰা নাছাৰিবি কোন ডক্টৰ বা দিছে তাইৰ লগত যাই কিনে কমতি কৰিব না কেনেকুৱা হ'ব তাইৰ লগত কথা কবি আৰু খুচি খুচি নাখাবি খুচি এটা টাইম চলাবি দোকান কৰিলেতো বিপিটো কণ্ট্ৰলতে থাকিব
0: আচ্ছা আপুনি এতিয়া কোৱা নিচিনা মানুহ যদি আহি কিনে চাই তো ডক্টৰহে দাৱাই দি কিনা তাইখনকে খাবলৈ দিয়ে কিন্তু আপুনি বি কোৱা নিচিনা কোনোবা মানুহটো ভাল হৈছে কিনে দাৱাইটো ছাৰি দিয়ে আৰু আহি কিনে চাবলৈ নামানি যায় তো এইটো খানটো আৰু তাইখন লগা গাঁৱতে আৰু খুনটো বেছি হৈছে বিপি উঠি যাইছে কৰিলে এইটো তাইখন আৰু দুখ পাই যায় না কেনেকুৱা হয়
1: হয় বিপি কিলে মহান ব্লাড প্ৰেছাৰটো কমতি ৰাখিবি কয় ব্লাড প্ৰেছাৰটো ছাইলেণ্ট কিলাৰ মতলব চুপচাপ মৰাই এইটো কয় আস্তে আস্তে প্ৰেছাৰটো মহানা বডিতে হাই হাই হৈ কিনে কিডনি ডেমেজ কৰিব চকু ডেমেজ কৰিব আৰু হাৰ্ট এটেক বি হ'ব আৰু ষ্ট্ৰক হ'ব কিমান পেচেণ্ট দেখি থাকে মহান হস্পিটেলতে বিপি থাকে দাৱাই ছাৰিছে এক মহিনা ছাৰিছে ষ্ট্ৰক হৈ কিনে আহিছে দুই মহিনা ছাৰিছে ষ্ট্ৰক হৈ কিনে আহিছে এটা টেবলেট নাখাব পৰা আৰু মহানটো টেবলেট এটা খাওঁতো একদম লাইফ লং খাব কৈ কিনে সুধি থাকে আৰে লাইফ লং মতলব লং লাইফ হ'বতো সেইটো কাৰণে দাৱাই কি আছে কৰিলে বি ডক্টৰ কম বা দিছে তাই নকৰিলে দাৱাইটো মৰম বাস্তৱ নকৰিলে কিডনি চকু হাৰ্ট ব্ৰেইন ডেমেজ হ'ব আৰু এটা টেবলেট খা জেগা দে এইটো টাইম দে 10 টেবলেট খাব লাইফ বি যাব পাৰে ফেমিলি বি দুখ পাব পইচা বি ইমান খৰ্চা হয় সেইটো কাৰণে মহান বেছি কেয়াৰফুল হৈ কিনে এটা প্ৰব্লেম আছে বোলে ডক্টৰৰ লগত সদায় ফ'ল' আপ কৰিবি নামিছে কৈছে বেছি ভাল ডক্টৰৰ লগত যাবি কিমান কেনেকুৱা কৰিব ছাৰিব না আধা কৰিব না কেনেকুৱা কৰিব এনেকুৱা কৰি না ডক্টৰৰ লগত মিলি কিনে এডভাইচটো ল'ব লাগে খুচি খুচি এনেকুৱা ট্ৰিটমেণ্ট কৰি ৰাখাটো মহান ইমান মৰম বা দেখিছে হস্পিটেলে কিমান

0: বিয়া হয় ষ্ট্ৰক হয় কি নাই আহিব, ফেমিলি ইমান প্ৰব্লেম হ'ব, আৰু হেড অফ দ্য ফেমিলি এজন কাম কৰে এটা ফেমিলিটো এনেকুৱা হ'লে তেলা লাইফ যাইছে বোলে দাৱাই খান পইচা খান চব তালা ট্ৰিটমেণ্টে যায় যায়, এইটো কাৰণে এইটো ভাবি কিনে মৰম পৰা বি পি হৈছে বোলে হাই হৈছে দাৱাই লাগিছে কৈলে দাৱাই খাবি আৰু খুচি খুচি নাথাকিবি।
1: যদি এজন মানুহটো বি পি হৈ গৈছে আচল কৰি না মই নাগা মানুহটো এনেই পাতা কিবা খাবলৈ লুচুন খাবলৈ বেছি কয় তো এইটোতো আপুনি কেনেকুৱা কয়?
0: পাতা খান হৈছে কিন্তু হাৰ্বেল মেডিচিন হৈছে, মই খানটো হাৰ্বেলটো পৰা নাই এলোপেথিকে পৰিছে বুলি বি মই কোৱা নিচিনা হয় ভাল হ'ব পাৰে। পুৰণা জামানা খানে মই খান এনচেষ্টাৰ্ছ খান টাইমটোতো ডক্টৰ খান থকা নাই চাইণ্টিষ্ট খান থকা নাই, এইটো খান তাহান পৰা খাই কিনে ভাল হোৱা পৰা আহিছে হ'বলা বুলি বি এতিয়া বি মই খান দাৱাই বনাই খানে বেছি ভাগটো ইটো খান পৰাই বনাই আছোঁতো এতিয়াতো মই খান চাইণ্টিষ্ট খান পৰাই বনাই কিনে আচ্ছা ইমান এম জি খাব পাৰে ইমান খাব পাৰে খাই আছে বুলি পাতা আছে কৰিলে বি তাহান বি তালা তাকত আছে কিমান আছে নাজানে অলপ খাব লগা বাদলি দিয়ে বেছি খাইছো গ'লে আৰু বিয়া কৰি দিব পাৰে মহলা বডিটো, এইটো কাৰণে এইটো খানটো চিয়'ৰ নহ'লে মানে একদম পৰা জানিয়া পাতা পুৰিয়া ফেনে জানে ইমান খাব লাগে এইটো খান হ'লেতো আপোনাৰ নিজে ট্ৰাই কৰি চাবি এইটো হাৰ্বেল আয়ুৰ্বেদিক ট্ৰিটমেণ্ট হৈছে হ'লে বি মহা লগা দাৱাই খানটো এলোপেথিক কয় মহান এম বি বি এছ পঢ়া খানটো এইটো খানটো চাইণ্টিষ্ট খান পুৰি কিনে মানুহ খাব পাৰে দেই এইটো দিয়ে ছাইড এফেক্ট কয় কি লা ছাইড এফেক্ট, ছাইড এফেক্টটো খাল হোৱা বি ছাইড এফেক্ট আছেতো আপুনি গাহৰি মন চমান খালে ছাইড এফেক্ট নহ'ব, কি বস্তু হ'লে বি ছাইড এফেক্ট আছে হ'লে বি দাৱাই হ'লে বি ছাইড এফেক্ট থাকিলে বি এটা হিচাপতে খাইলে আৰু আপোনাৰ ডক্টৰৰ লগত কনচাল্ট কৰি থাকিলে টাইম টাইমতে দাৱাই লাগে ছাইড এফেক্ট একো নহয় বীমাৰ লগা ছাইড এফেক্টটোৱে ডেঞ্জাৰাছ এইটো ভাবিব লাগে।
1: আচ্ছা ডক্টৰ, আৰু যদি এজন মানুহটো নিজৰ লগা গাঁৱৰ পৰা বি পি আছে কোৱা জানিব পাৰে না নাই?
0: পহিলা কোৱা নিচিনা বেছিভাগটো নাপাৰিব, মাথা ঘূৰিয়া মাথা বিষাটো আলাগ বীমাৰ নিমিত্তে বি মাথা ঘূৰিব পাৰে, বেছি মানুহ মাথা ঘূৰিলে বি পি আছে কৈ হ'লে বিতো নহয় এইটোতো বেছিভাগটো বি পি হাই হ'লে বেছি হাই হ'লে অলপ মাথা ঘূৰি আহিব পাৰে, কোনোবা মানুহটো অলপ 150 হ'লে বি মাথা ঘূৰি যায় মাথা বিষাই যায় মোখান চাই হিচাপটো বেছি মানুহটো ষ্ট্ৰক হোৱা কিডনি ফেইল হোৱা খানটো একো প্ৰব্লেম নাথাকিলে তাখন ঠিকে আছে ভাবি কিনে বি পি খান চা নাই দাৱাই খাই কিনে ছাৰিছে এনেকুৱা হৈ কিনে ষ্ট্ৰক হৈছে কিডনি বিয়া হৈছে এনেকুৱা থাকে, এইটো কাৰণে মই কোৱা নিচিনা নিজে কি বডিত কি ফিলিং হয় এইটো নাভাবিবি চেক কৰি কিনে আছে না নাই নৰ্মেল আছে না বেছি আছে এইটো জানিব লাগে।
1: আচ্ছা আৰু বি ষ্ট্ৰক হৈছে কৈ থকাটো এইটো কি ৰকমতে ষ্ট্ৰক হৈ যায় এইটো কি কাৰণে হৈ যায়?
0: ষ্ট্ৰকটো দুই কিচিম আছে, এটাটো খুন ৰুচি ব্ৰেইনতে ব্লক কৰি দিয়ে আৰু এটাটো খুন ৰুচি ফাটি যায়, প্ৰেছাৰ বেছি হোৱাৰ পৰা খুন ৰুচিটো ফাটি যায় আৰু খুন ৰুচি ফাটি কিনে ষ্ট্ৰক হোৱাটো সবচে ডেঞ্জাৰ, এইটো লাইফ থ্ৰেটেনিং হ'ব পাৰে, পেচেণ্টটো মৰিব পাৰে বেছিভাগটো মৰি যায় আৰু খুন ৰুচি ব্লক হোৱাটো এইটো হাৰ্ট নিমিত্তে আছে এইটো বি পি কাৰণ বেছি হ'লে হাৰ্টটো এফেক্ট হৈ যায়, এইটোতো পেৰেলাইজ হৈ যায় এটা ছাইডে কেতিয়াবা এটা হাত কেতিয়াবা হাত ঠেন দুটা বি হৈ যায় এটা ছাইড পিনে মুখ বি টেৰা হৈ যায় কোনোবাটো কথাও ক'ব নপৰা হৈ যায়, কিমান ডাঙৰ আছে তাৰ লগা ৰুচি খুন ৰুচি ব্লক কৰি নহ'লে ফাটিয়া এইটো লগা ওপৰত ডিপেণ্ড কৰি কিনে মানুহ লাগো ষ্ট্ৰকটো এইটো কমটি বেছি হয়, এইটো কাৰণে এইটো কাৰণ হ'লে অকণ মৰম ভাবি লাইফটো এনেকুৱা হৈ যাইছোঁ আৰু পেৰেলাইজ হৈ যাব কপাল ভাল হ'লে ভাল হ'ব পাৰে নহ'লে বেছিভাগটো বিচনাতে না গমাই কিনে লাইফটো এনেকুৱা যাই যায়, ষ্ট্ৰকটো এইটোহে আছে ষ্ট্ৰক মতলব ব্ৰেইনতে ডেমেজ হৈ আছে বি পি হাই নিমিত্তে খুন ৰুচি ফটা নিমিত্তে নহ'লে খুন ৰুচি ব্ৰেইন লগা ব্লক কৰি দিয়া নিমিত্তে।
1: আচ্ছা আৰু ডক্টৰ আপুনি কোৱা নিচিনা আমি হান বি পি লগা দাবা এইটো লাইফ লং আমি হান জীৱনভৰ খাই যাবলৈ লাগে, কোনোবা মানুহটো চাম ভোজৰ খাবলৈ বি কৈ কৈ কোনোবা মানুহে একবাৰ খাবলৈ কৈ কৈ এইটো কি আলাগ আছে এইটো দুটা
0: প্ৰেছাৰটো কণ্ট্ৰল কৰিব নাপাৰা হৈ যায় কোনোবা মানুহ আৰু বেছিভাগটো বেছি বি পি থাকিছে বেছি চাল থাকিছে দাৱাই খাই কিনে আনে এইটো কাৰণে আৰু দাৱাই বেছি লাগি যায়, এইটো কাৰণে একবাৰ খাই কিনে কণ্ট্ৰল নহ'লে চাম দিবি খাব লগা হৈ যায় এটা টেবলেট পৰা কণ্ট্ৰল নহ'লে দুটা টেবলেট মিলি কিনে খাব, আজিকালিতো কিচিম কিচিম দাৱাই বেছি আছে চাইণ্টিষ্ট খামি ইমান ডেভেলপ হৈছে দাৱাই দি বেছি আছে বি পি লগা আৰু ছাইড এফেক্ট খামি কমটি কমটি আহি যায় আছে নতুন নতুন দাৱাই খান এইটো কাৰণে বি পি দাৱাই বেছি খাই আছে লগা নহয় কিনে কি কৰিলে মানে বি পি কণ্ট্ৰল ৰাখি কিনে মই লগা লাইফটো ছেফ ৰাখিব হেলথি ৰাখিব এইটো ভাবি কিনে দাৱাই খাব লাগে, বেছি খাইছে ছাইড এফেক্ট এইটো কাৰণে নাভাবিবি বিশ্বাস থাকি কিনে কি খাইলে বি খাইলে মানুহ এইটোতো জলদি ভাল হয়, বিশ্বাস নাথাকে না ডাউট থাকে না খাই থাকিলে বীমাৰ বি ভাল নহয় এইটো নিচিনা দাৱাই খাম বি কি খাই কি ডাউট আছে আপোনাৰ ডক্টৰৰ কথা কবি তো লগা ফিয়াৰ্চ ভুই খা খান দাৱাই লগা কি কি খান তাহাঁতৰ কথা কবি লৈ মই কোৱা নিচিনা দাৱাই লগা ছাইড এফেক্ট পৰা আপুনি নামৰিব ব্লাড প্ৰেছাৰ হাই লগা ছাইড এফেক্ট পৰা মহান দুখ পাব, সেইটো কাৰণে দাৱাইটো একটা না দুইটা না একবাৰ না দুইবাৰ এইটো ডক্টৰ হৈ জানিব ঠিক পৰা ফলো কৰিবি আৰু তোলা প্ৰব্লেম কি হলিবি

0: ताला बच्चे को ले तो पैसो
1: कुमार दवाई खा दे मुझे ना माथा दिखाए नॉलेज भी करिए नॉलेज भी अलग किबान इसना होए होए तो इतु खून बिजी हुआ था मुझे दवाई खा इतु भी कुमार मानोगे किबा अलग गाँव दे अलग हुआ किबा आने दिवो पड़े ना किन्हीं का से
0: ये प्रेशर आ दवाई होए कुमार तो ना मिले सब मानो भी एक ही न होए पांच जोन के सेम टेबलेट दिशुगले दूसरे जोन तो अलग रिएक्शन हो पा रहे कुमार बीपी दवाई तो थेन भी भूली जाए তালা কা সাইড এফেক্ট আছে যদি মানুহ ভুই খায় তো মন আৰু চেঞ্জ কৰি দিয়ে আৰু কোনোবা বেমাৰ খান দিয়ে কোনোবা দাৱাই দিব নাপাৰে দোকানে ডক্টৰে চাব আপুনি যদি বেমাৰ নাই এইটো দাৱাই খাব পাৰে আৰু যদি খাই কিনে আপুনি চাইড এফেক্ট হৈছে কিবা দিগদাৰ হৈছে বুলি ডক্টৰে বাবাচ আহিবি যদি বেছিভাগটো খাই খাই থাকিলে এক দুই সপ্তাহৰ ভিতৰত আপোনাৰ বডিবি এডজাষ্ট হৈ যাব আৰু আপোনাৰ প্ৰব্লেম ৰিয়েকশ্যন নিচিনা থকাটো কমটি হৈ যাব যদি বেছি চিভিয়াৰ হৈছে বেছি দুখ পাইছে দাৱাইটো খোৱাৰ লগে লগত দুই তিন পাৰবি নহ'লে দাৱাইটো ছাৰি কিনে আপোনাৰ ডক্টৰৰ লগত আহিলে সেইটো বেষ্ট হ'ব নাথাৰিবি বুলিবি কেলে মানে প্ৰেছাৰটো হাই আছেতো দুই ডেঞ্জাৰ আছে মানে আপোনাৰ ডক্টৰৰ লগত আৰু ৱাপাছ যায় কিনে কেনেকুৱা কেনেকুৱা হ'ব তাৰ লগত কথা কয়
1: আচ্ছা ডক্টৰ আপুনি বেছি ভাল পৰা মানুহ খানকে কৈ বুজাই দিছে আৰু আচল কৰি কিনা শুনি থকা মানুহ খান দি শুনি কিনা আপুনি কৈ দিয়া কথা খানটো মন দিয়ে ইয়াত ৰাখি কিনা যদি তাইখান বি খুন্দু বেছি হৈ যায় গাঁৱতে ফট কৰি কিনা ডক্টৰৰ লগত আহিব ভাৱনা কৰি আছে
2: আজি আমাৰ উইমেন টাইম প্ৰগ্ৰামতে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰাম পৰা আনি দিয়া হৈছে ডক্টৰ এছ নিফ্ৰেজো কোনেহে নাগা হস্পিটেল অথৰিটি কহিমাতে জুনিয়ৰ স্পেচিয়েলিষ্ট আছে তাৰ লগতে হাইপাৰটেনশ্যন ওপৰতে আদুবু কিথান বৰাহে ইণ্টাৰভিউ লোৱা প্ৰগ্ৰাম এটাও শুনিব পাইছে আজিৰ কাৰণে উইমেন টাইম প্ৰগ্ৰাম ইমানতে শেষ কৰি দি আছে
3: HIV AIDS Act Harjan Nido Antik Nyat Kamthan Ati Yandibu Hoba Wailet Bu Shanga
4: Pandawai Didashi HIV AIDS Ka Kamandan Kila Hoba Tapat Bu Ek Harjan Nido Antik Nyat Ko HIV Shat Pao Bu Hoba Ho Shadai La Bu Buat La Shanga Ki
3: Ho Ek Dai HIV Shat Kibu Mat Che Ko Hawan Te Do Chau Go Kamsilai Kamhanga Wedo Shibua Mangsi Sao Chau Shanga Hoba Lubu Kauta Kamthana Buadan Poda
4: Habu Ngedi Bu Nagaland State AIDS Control Society Tangu Ga Kuda
5: দৱাই কিচিম চুলাই কিনে টেঙা ফুল খানকে সময় নাপুংচা আগে পাকি বলে দিয়া খান খা লোৱা কুৰিয়া নিমিতে মানুহ লগা গাঁৱতে বেমাৰ কিচিম ওলাই যায় আলাগ নহৈ কিনে কেলছিয়াম কাৰ্বাইড যোনটো অলপি খাইলেতো আমখান লগা কলিজা আৰু দোচৰা বডি পাৰ্টছ খান দিবি কেঞ্চাৰ ওলাই যায় কেমিকেল ইটোতে আৰ্চেনিক আৰু ফছফৰাছ হাইড্ৰাইড থাকে আৰু ইটো খাই কিনে গাঁও নিমিতে পয়জনাছ হৈছে কুইলে কুমজোৰ উল্টি আৰু জলপি যায় আৰু পেট ছাতি চুকু স্কিন খান্দে জুলীয়া নিচিনা লাগে নাক মুখ আৰু গলা খান্দে খুজিলি হয় চাঁচ লবলে দুপি পাই যায় আৰু মানুহ লগা চুকু বি বিয়া কৰি দিয়ে দাৱাই নাচোলা টেঙা ফল খানটো চাবলৈ বিয়া থাকে কিন্তু চাবলৈ একদম সুন্দৰ থকা খানটো কেলছিয়াম কাৰ্বাইড চলাই কিনে পাকিবলৈ দিয়া খান হ'ব পাৰে আমাখান লগা গাঁও নোকচান কমটি হ'ব নিমিত্তে টেঙা ফুল খান খা লোৱা আগে সদায় ভাল পৰা তোলাবলৈ ইয়াত কৰিবি ফুড ছেফটি অথৰিটি ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ নাগালেণ্ড পৰা পাব্লিক ইণ্টাৰেষ্ট নিমিত্তে ইছ্যু কৰি দি আছে
6: ফুড ইনটলারেন্স আর এলার্জিস লাগা সিমটমস টু ভমিটিং ডায়রিয়া পেট বিখা স্কিন র্যাশেস চেহারা জিবা আর লিপস ফুলি যা সাস লবলে দুঃখ পা খান আছে ইটু খান লাগা কারণ টু খা লুয়া কোনবা গাঁতে নামিলা কারণে হব পারে খা লুয়া প্যাকেটসতে কোনবা ইনগ্রিডিয়েন্টস গাঁতে নামিলা লাগা জানকারী খান লিখি কিনা থাকাটু ভাল পারা পুরি লবি ইটু লিখা খানটু ইনিগা হব পারে মে কন্টেন্ট অ্যালার্জেন নহলেবি ল্যাকটোজ ফ্রি গ্লুটেন ফ্রি খা লোৱা গাঁৱতে নামিলা খানটো নাকিনিবি যোন খান লেকটজ ইনটলেৰেণ্ট আছে তাই খান দুধ আৰু দুধ পৰা বনা চামান খান নাখাব লাগে আৰু গ্লুটেন ইনটলেৰেণ্ট থকা খানটো আটা ময়দা খান নাখাব লাগে খা লোৱা পৰা এলাৰ্জিক ৰিয়েকশ্যন বেছি হলে ডক্টৰৰ লগতে চাই লবি এইটো জানকাৰী দি আছে ফুড ছেফটি অথৰিটি নাগালেণ্ড
7: এইটো আকাশবাণী কহিমাই এতিয়া সময়তে আকৌ আনি দি আছে ৰেল টাইমতে ট্ৰেফিক আপডেট মন খোলাৰ পৰা লৈ কিনা পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে হলে মডাৰেট ট্ৰেফিক দেখাই আছে মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে হলিবি চাউথ বাউণ্ডেটো হলে হালকা ট্ৰেফিক দেখাই আছে এইটো ওপৰতে আপোনাৰ খান আলাগ ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনা জেল কলনী PHQ junction per Luigina measure.

মন খোলাৰ লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডাৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাগ ৰাস্তা ল'ব কৰিলে আপোনাৰ খান ল'ব পাৰে অল্ড মেনেষ্টাৰ চিল পৰা লৈ কিনা জেল কলনি, পি এইচ কিউ জাংচন পৰা লৈ কিনা মেজৰ জাংচন মাজতে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে একো দিগদাৰি নাই, ৰাস্তা চব হালকা দেখাই দি আছে। টি চি পি পৰা লৈ কিনা ৰাজু পইণ্ট মাজত লগা ৰাস্তা টিপি নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ডে হালকা হালকা ট্ৰেফিক দেখাই আছে। ৰাজু পইণ্ট পৰা লৈ কিনা চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা টিপি হালকা ট্ৰেফিক দেখাই আছে। হাইস্কুল জাংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা টিপি দুইটা দুইটাতে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই দি আছে। এইটো থাকিছে ৰিয়েল টাইমতে ট্ৰেফিক আপডেট, শুনি থকা চববিলাক আকৌ ৰিয়েল টাইমতে ট্ৰেফিক আপডেট আনি দিয়া হ'ব 3:30।

পোকাৰ ফ্লেমত শুনিলেই শুনি থকা চববিলাক আৰবী আপোনাৰ খেলা মেছেজেছ খান লৈ দি আছে। জাফৰা লাংচৰ পৰা সুনীল ফাংচৰ পৰা গুড আফটাৰনুন উইছ কৰি কিনে লিখি কিনে পঠাই আছে। আজি লগা হিন্দী গানা লগা প্লে লিষ্ট খানটো একদম ঠিক ঠাক আছে, বজাই থাকিবি, মই ভাল ভাল গীত খানটো শুনি কিনে এনজয় কৰি আছে কৈ কিনে লিখি কিনে পঠাইছে সুনীল ফাংচ। আ ভেৰি গুড আফটাৰনুন টু ইউ টু, বেছি খুচি আছে আপোনাৰ সেইকিনে প্ৰগ্ৰামতে চামিল হৈছে আৰু গীত খান বি শুনি কিনে এনজয় কৰি আছে, তো এনজয় কৰি থাকিবি কৈ কিনে জনাই দি আছে। আসাম পৰা জুমন পৰা বি গুড আফটাৰনুন উইছ কৰি কিনে আছে আৰু তাৰ বি গানা খানটো বেছি ভাল লাগি আছে, শুনি আছে দে কৈ কিনে লিখিছে জুমন। আ ভেৰি গুড আফটাৰনুন টু ইউ, বহুত বহুত দিন পাছতে আপোনাৰ লগা মেছেজ পুৰি কিনে বেছি ভাল লাগি আছে, এনেকাহে সদায় দিন প্ৰগ্ৰামত জৰি কিনা থাকিবি কৈ কিনে আপোনাৰ কিবি মাং কৰি আছে। তো শুনিব কে কে আৰু হিমা চৰ্দি চাই লগা ৱাছ ফ্লেম জমিন।

0: একটা মানুহ লগা এইচ আই ভি ষ্টেটাছ কাৰণে তাইকে এমপ্লয়মেণ্ট এডুকেশ্যন হেল্থ কেয়াৰ নহ'লে বি আলাক পাব্লিক চাৰ্ভিচেছ খানতে ডিস্ক্ৰিমিনেশ্যন কৰিয়াটো ৰখাই দিয়ে
1: আহিবি আমি খান সব একটা দুনিয়া বনাই লব যোনটোতে ষ্টিগমা নাথাকিব
0: এইটো জানকাৰী দি আছে নাগালেণ্ড ষ্টেট এইডছ কণ্ট্ৰল ছচাইটী

0: FM 트래글 밴 뉴스 뮤직 앤 엔터테인먼트 FM 트래글 밴 FM 103 메가헤르츠
1: এটো আকাশবাণী কহিমা এফ এম ট্ৰেকপান 103 মেগাহৰ্টজৰ অপিনিয়ন প্ৰগ্ৰাম দি থাকে শুনি আছে আৰু এতিয়া শুনিয়া হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম পুৰণি গীত চ' আৰু জেকব অপিনিয়ন চবকে ৱেলকাম কৰি আছে স্বাগত কৰি আছে নমস্তে আৰু চালাম কৰি জনাই দি আছে আপুনি লগা ফিডবেক চাজেশ্যনছ নহ'লে থটছ থাকিছে ক'লে এইটো নম্বৰতে লিখিব পাৰে 9436805333 আৰু লিখিবৰ কাৰণে ক'ড আছে এফ এম স্পেচ এফ তো ওয়েল প্রোগ্রাম শুরু করে দিয়েছে পয়লা গীত শুনব কিশোর কুমার লাকা ওয়াস্তে আছে ফিল্ম আছে ঝুমরু